0: हॅलो, आकाशवाणी बलांगीर फोन इन कार्यक्रम।
1: नमस्कार।
0: नमस्कार
1: सबिता जगतसिंहपुर।
0: केमती अछंती?
1: बहुत बढ़िया अछि। आपण केमती अछंती?
0: आमे समस्ते भल। खरा दिन रे जगतसिंहपुर रो खबर कोनो?
1: जगतसिंहपुर रे सेमती प्रबल खरा हौछि, टिके टिके कालुआ पाग कर दउछि काल बैसाखी जोगुरु। आ टिके ठंडा लागछि बेळ बेळ, किंतु प्रबल गुळगुळी हौछि। आ जेतले खराटा मार चिपुरा जेमती तीन सब फोडी हि जाउछि।
0: अच्छा, हमर जगतसिंहपुर जो तीन जन भौनी हमकु कॉल करंती।
1: आज्ञा।
0: तीन जन कर वॉइस समान सुना जाय।
1: ममिना भौनी, डली भौनी, गीता भौनी।
0: हां,
1: मु जने
0: आपण को वॉइस भी सेई समान?
1: समान नाही, केमती गहो सर। आमे एई गोटे माने गोटे गांर आमे आमे समस्त बसी किरि बे एकाठी लगौ, जोठि के लगौ प्राय दि तीन जन एकाठी हे किरि बसी लगौ, नले कथा हता हे किरि लगौ।
0: আজি সকালে আপনি ভাবিলে কলটা লাগিব আৰু কথা হবি বুলি?
1: স্যার সবুদিনে ভাবে পুনি কহে, আপনি যে কই দিয়েছিলেন থরে মাসে থরে দুই মাসে থরে কর, মু সেতিবে রহি যায়। কিন্তু আজি সকালে আমি ভাবিছিলাম বলাঙ্গিরি করবি, কালি তো ভাবিছিলি।
0: বহুত ধন্যবাদ আপনাকে। আমার প্রায় সত্তা এই নিয়মটা মানু না সে প্রত্যেক সপ্তাহে কল করছেন, কিন্তু আপনি আমার নিয়ম মানি কি গোটে মাস পরে রিং করছেন। বহুত বহুত ধন্যবাদ আপনাকে।
1: স্যার গোটে মাস নয়, মু দুই মাস হয়েছে। আপনি যেতলে কইছিলেন তারপরে তো মু আর করনতিলি, কিন্তু মু কালি তো ভাবিছিলি আজি বলাঙ্গিরি নিশ্চয় লগাইবি।
0: আজি যদি আপনকর কল লাগি নথান্তা তাহলে কোন মানে মনরে কোন
1: কি মন দুঃখ নাই? ন লাগিলে কিছু নাই, মু ন কলে আর কে ভাই বন্ধ করছনে, মোর মন দুঃখ নাই। কিন্তু মু প্রোগ্রামটা শুনি, কেন সব সমস্ত কথা শুনিয়াকু মতে ভাল লাগি।
0: আপন কল করিবে বলি